0: 미신 거 보고 동원인데
1: 딱고 목걸이 미신 거 동거 아?
0: 아이 담아리 담아리 물아 바가서 라이
1: 이
0: 이거 뭐 아야 번 그방이 아주 숨에 나가
1: 양케 아
0: 부크라 아마리 나 물아 펑트
1: 아 양 부크라 나 뭐 부크라 네 뭐 완초이 만이야 왜 안 뭐 부사석 왜 가자 갑래
0: 에이
1: 이거 바보나 바보링 야이 뱅 탕만 해봐
0: 아
1: 아리
0: 뭐빈 뭐해봐 이모 생폰 그
1: 아리 능 번호 아기
0: 뭐 마음 빠가 가가 엄마 링 나
1: 번호 아기 뭐 다 반토니 버리니 좀 아픈 놈카 아가 아 다 반토니 부서서 것이 능 답 가이자 칸 가가 봐 능 뭐 바보 마링 쓰네 네 에
0: 마 마링 쓰네
1: 나 뭐 여기 다 만나 봐 카레 에이
0: 아우 다진 나도 뭐 무시 무시만 야 또 뭐 공부
1: 에이 누가다 다이버 동코 하느냐고 대버 동코 그 엄회력성 살아있는 능들이 바행자가 사그러디
0: 인가가 아무가 함 안 가는 정도 꼴 하우르미야 따봉서 꼴 하우르마노
1: 에이 엄하이 클레이 엄하이 클레이 반나 투하이마니 바하이 참고 나르낭노
0: 마 모하이카 함 코모른카
1: 호호
0: 나라 바스 부시야로 너 부시이데 카타
1: 히히히
0: 모하이카노 마자마자 투모난고
1: 바 아무 와완 소이나요 너럭바이 그탈 그탈 클라이 하 시니 꼭 tanglaima tilema kok salaima ro kamana kha abarno sing khursa lai pyana hne wancho gnyo tinyo ma phayo norwai
0: ta bu tu bri
1: tong tong to anya ko tai bu tong belai hambai do hambai
0: ni da tong asen ko
1: khapang ne mari kising au jotindro kondrai sharani kring horka au khapang ne mari kising kol phainyo tongo nornang sam tangsa se khanarwan hne tong mani phia ba norni kol phai tong khang ke Bakarom ya tong nai nai fiona ko sabotong hello
2: hello dalai dalai chano dibor ka ham dara
1: dalai dibor ka ham
2: anan ka khub pe kor jalani girja sidara dalai andara dalai chano me tang khabule dara yang khalbo thandar obor de
1: au au au hai no bridges
2: अंक माने तारा ओ चीज जे सालाना हम का कतन खैनिया
1: नि सेमनिया ना ए
2: ना वोई गले के ना अंगो पुखा खबि थांका
1: अब त मता ओ सेमनिया रोन सेन सेमन रन नंगनाय सेमन लन नंगनाय ब्रिजेस आबोन बागै ना मुतिनियो वन छुखा हां किसा करंग लाइसोन कक सालाय सोन हनैनाय हके न ताव किसाले बुझी खनाबला ब्रिजेस
2: बुझीखा बुझीखा दादा बुझीखा
1: बुझीखा
2: তাবো আজিরম খবর তমনানি অমনন বেলাচিন এথেন ওই জনতা যে আকাশবাণী যে আর জরন বেলাই বেলাচিন হামবাই মারো তারা
1: আনি ইয়াগো তাইবো কেবং মতং ব্রিজেস তামনি বাগৈ মা সাকা মাতুবু খাকে আং জর জর ব্রিজেস রন্দি মোবাইল লগ নাই নাইও আংবো ইউটিউব রক নাইও চিন বড় রক সৈলাই মানি কক সালাই মানি বেলাই কে খ্র খরা গি টং লাখা খনা তো গিয়া রক মাং আনি বসা জগ রক্সেনি সাইটং লাইছো আনি বসা জগ নক নক করি থাং মানি রক হনলাই আনি বুফা রক্সেনি সাইটং লাইছো নাহাদি বা আঙ্কে আবন বিশিংগো ব গবাং ম ইউটিউব রক তাম তাম চ্যানেল রক হনে নাই হা কক তোমা রক হনে গবাং মা রক ফায়ো আর রক ব হাইন গথ গিয়া রক সৈলাইও খনা তো গিয়া রক সৈলাইও গে ও সংবাসি নি কক বরক বা তরক তরক কমানাস নাই দং লাইখেবলা
2: আচেরু পারু বরং নখেন খারু নি মুসুকার ইচ্ছা বাড়ি ও বিগড়া রেখা তখন কার হই রেখা আদা শহর রেখা ফারকা নরসিংহ ফারকা কাটিও তীর ওই মাখাম সুই কিছা লালা ওই মাখা মারম সুকা হাপ হর মুসুঙ্গে রেখা থাকা হর মাটি বক থাকা মুখত মুখ থাকা মারি মুখত গোপলন থাইজা আবন আপ আউ আকাজা তখন কার উনাদি সং

0: 이거 범진이 넘발 나는 이네버로 가면 나분 나비 넘발이 나보기 걱정.
1: 아우 그런 말이야. 아 비니 거랑 가나 홀리야. 아우 하게 생 살라이테 살라이테 살라이테 살라이테 디포니 남지 나이 때 쇼티 탐지 인카. 아우 하게 카팡 야크레이 판다니 파이타 대가샤 마이그레이션. 헬로. 헬로. 헬로.
0: 헬로.
1: 예, 헬로.
0: 예.
1: 예, 헬로. 바.
0: 콜도 더이 하브리 말이야고.
1: 콜 더이 하브리 말이야 나. 그게 또 능 또 아양 무스라니 능 크나 무스라니 나 예 헬로 헬로 미나 양 아삭다 양스 라인 함탈레나 그런 게 만리야 가능 이탄가 헬로 그런 게 만리야 라인 기사 함타야 아오 하게 아, 디니니 바그이. 헬로.
0: 헬로, 나그도 디버 카함.
1: 아우, 디버 카함.
0: 아, 콰이 롱가 포람 포람 제다 바니 코람 하나야 아마 콥 카게 타메 카메 부토.
1: 아우.
0: 그래야 말라가 돈 당 타나 바이 코람 하나 마르가. 아, 코파 미참 바이 바니 카스
1: 사그라디 사그라디 사그라디 আসক তিনিও তামছানানি ককদো গাসে লাইন হামথালিয়া আও হাকে আও খাপং ইয়াখরাই পান্দো খাপনে মারকিসিং নরকবাই কগলাম ছালাকা ককটাং কগলব খানাকা তাই যে ককথাই রক সালচা কমাই টংমানি সংসকাঙ্গো খানা লাইমানি তাব খানায়া অঙ্গি টংখা আবহারনো তৈব কিছা নরবাই কক ছালাকা হাকে তিনিন বাগৈ আসক নংরা সিতং খাপং ইয়াখরাই পান্দা কবন ছালো হাইন হাই নরক বাই আং সালাইপিনাই আনি ইয়াগো তাইব কবাং মাতংখো নরক আং বাই করং হরমন বাগৈ নর যতন হামবাই খাপনে মারকিছিং কবন ছালো সং সালাইপিনাই হাগে তিনিন বাগৈ খাপং ইয়াখরে পান্দা আসনং গরে সিতং নরক যতন হামবাই তাই নরক আং বাই করং তংনি তাপক দি সং তাই কাইসা পান্দাও হাবলাইপিনাই